0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, 82,000 কোটি টকা ব্যয় সাপেক্ষে শিলচৰ শ্বিলং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সিদ্ধান্ত, ৰাজ্যৰ শিক্ষা বিভাগৰ শীঘ্ৰে শিক্ষকৰ একক বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ, অসম আৰু পাঞ্জাৱৰ মাজত সাংস্কৃতিক বিনিময়ৰ লক্ষ্যৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ মাজত চুক্তি, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষীৰ জবানবন্দী প্ৰচাৰ কৰা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে বি এন এছ এছৰ অধীনত ব্যৱস্থা গ্ৰহণৰ বাবে ফাষ্ট ট্ৰেক আদালতৰ নিৰ্দেশ আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত কেইবাটাও বিশ্ব অভিলেখ, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ভাৰতৰ অপ্ৰতিৰোধ অগ্ৰগতি। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। শিলচৰ শ্বিলং শিলিগুৰি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ 82,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবে নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু শীঘ্ৰে কাম আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিলচৰত প্ৰকাশ কৰে। তেওঁ কয় যে বৰাকত পথ, ৰেল আৰু বিমান যোগাযোগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। 31,000 কোটি টকা ব্যয়েৰে ৰেলপথ নিৰ্মাণ হ'ব বুলি উল্লেখ কৰাৰ লগতে লংকাৰ পৰা মইনাৰ বন্দলৈ ৰেল সংযোগ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: হাইৱে, ৰেলৱে, এয়াৰৱে তিনো মে বৰাক ভেলী কো এক বহুত আচ্ছা কমিউনিকেশন মিলনে যা ৰহা হে। বৰাক ভেলী কে লিয়ে হামাৰে চৰকাৰ ট্ৰান্সপৰ্টেশ্যন আৰু কমিউনিকেশ্যন কো ইম্প্ৰুভ কৰনে কে লিয়ে কাম কৰ ৰহা হে। শিলচৰ শ্বিলং হাইৱে নাও ইট উইল বি এক্সটেণ্ডেড আপ টু শিলিগুৰি। ইয়ে প্ৰজেক্ট মে হাম লোক 82,000 কৰোৰ ৰূপিয়া খৰ্চা কৰনে যা ৰহা হে। পহলা ফেজ কা টেণ্ডাৰ ভি হ' চুকা হে। দুসৰা লংকা সে মৈনার বন তক হাম লোক এক রেলওয়ে লাইন বানানে কা কাম শুরু কিয়া হো। 31,000 কোর লাগেগা। ইয়ে ভি ভারত সরকার কা আন্ডার কনসিডারেশন হে। সাথ মে দোলু কা এয়ারপোর্ট ভি ইসি সাল মে অনুমোদন আ যায়েগা।
0: উল্লেখযোগ্য যে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে দেশৰ পথ যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিবলৈ গুৱাহাটী শ্বিলং এক্সপ্ৰেছ হাইৱে কৰিডৰ নিৰ্মাণৰ অভিলাষী পদক্ষেপ লৈছে। 61,500 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্প নিৰ্মাণ কৰা হ'ব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। এই এক্সপ্ৰেছ হাইৱে কৰিডৰটোৰ দৈৰ্ঘ্য 630 কিলোমিটাৰ হ'ব আৰু 3টা পৰ্যায়ত প্ৰকল্প নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। প্ৰথম পৰ্যায়ত শিলিগুৰি আৰু গুৱাহাটীৰ মাজৰ 400 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ৰাজ্যৰ শিক্ষা বিভাগে শীঘ্ৰেই শিক্ষকৰ একক বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি এই বিষয়ে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে উমৈহতীয়া বদলীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত শিক্ষকৰ একক বদলীকৰণৰ নিৰ্দেশনা শীঘ্ৰেই প্ৰকাশ পাব। কালি সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষকৰ ৰেচনেলাইজেশ্যনৰ সময়ত কম শিক্ষক থকা বিদ্যালয়সমূহৰ বিষয়টো বিবেচনা কৰা হ'ব। উল্লেখযোগ্য যে শিক্ষা বিভাগে উমৈহতীয়া বদলীকৰণ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ লগতে একক বদলীকৰণ বন্ধ ৰাখিছিল। নিৰ্দিষ্ট এটা বিষয়ৰ এজন শিক্ষকক বদলি কৰিলে সংশ্লিষ্ট বিদ্যালয়ত খালী হ'ব পৰা পদ পূৰণৰ ক্ষেত্ৰত দেখা দিয়া জটিলতাৰ বাবে একক শিক্ষক বদলীকৰণ বন্ধ ৰখা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
2: ইতিমধ্যে আমি মিউচুৱেল ট্ৰেঞ্চফাৰ দিলো, ছিংগল ট্ৰেঞ্চফাৰৰ অৰ্ডাৰখিনিও সোনকালে ওলাব। গতিকে বদলীকৰণ প্ৰক্ৰিয়াটো যেতিয়া চলি থাকে তেতিয়া ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো আমি বন্ধ কৰিব লগা হয় আৰু ৰেচনেলাইজেশ্যন কৰাৰ সময়ত য'ত কম শিক্ষক আছে তাৰ সমস্যা আমি বিশেষভাৱে সেইটো আমি চাম। তাৰোপৰি এটা স্পেচিয়েল ড্ৰাইভ এটা আমাৰ চলিব যে পষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ এইখিনিও আমি ৰেচনেলাইজ কৰিব বিচাৰিছোঁ আৰু এছঅপি এটা ওলাব। পষ্ট গ্ৰেজুৱেট টিচাৰ ছাবজেক্ট ৱাইজ য'ত নাই তাত আমি দিব লাগিব। এজন পিজিটি টিচাৰে দিনটোত 4টা ক্লাছ কৰিবলগীয়া হ'ব। গতিকে 80:1 এই পিটিআৰ ছাবজেক্ট ৱাইজ পিটিআৰটো মেইনটেইন কৰিলে আমি পিজিটিৰ ক্ষেত্ৰত প্ৰত্যেক ছাবজেক্টতে প্ৰয়োজনীয় কোৰ ছাবজেক্ট গোটেইখিনিত আমি শিক্ষক দিবলৈ সক্ষম হ'ম।
0: তদুপৰি মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত নতুন পদ্ধতিৰে বিষয় অনুসৰি স্নাতকোত্তৰ শিক্ষক নিযুক্তি দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। শীঘ্ৰে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে নীতি নিৰ্দেশনা প্ৰকাশ পাব বুলিও তেওঁ কয়। 1:80 বিদ্যালয়ত বিষয় শিক্ষক নিযুক্তি দিয়া হ'ব, অৰ্থাৎ একাদশ শ্ৰেণীত 80গৰাকী নিৰ্দিষ্ট বিষয়ৰ শিক্ষাৰ্থী থাকিলে শিক্ষাৰ্থীসকলৰ মাজত 2টা শাখা হ'ব। এই অনুসৰি এজন স্নাতকোত্তৰ শিক্ষকে দিনটোত 4টাকৈ শ্ৰেণীত পাঠদান কৰিব লাগিব বুলি তেওঁ কয়। আনহাতে শিক্ষা বিভাগে 2,500খন বিদ্যালয় চৌহদত দেৱাল নিৰ্মাণৰ লক্ষ্য লৈছে। ভি বি জি ৰামজী আঁচনিৰ অধীনত শিক্ষানুষ্ঠানসমূহৰ দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলি ডঃ পেগুৱে জানিবলৈ দিয়ে। তেওঁ কয় যে ৰাজ্যৰ 26,000 গাঁৱত প্ৰায় 45,000 বিদ্যালয় আছে। এই বিদ্যালয় চৌহদসমূহত দেৱাল নিৰ্মাণৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। ইপিনে বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ পাছত কোনো লোক বিদ্যালয় চৌহদত প্ৰৱেশ কৰিব নোৱাৰাকৈ শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰা বুলি শেহতীয়াকৈ প্ৰকাশিত বাতৰিৰ সত্যতা শিক্ষামন্ত্ৰীগৰাকীয়ে অস্বীকাৰ কৰে। অসম আৰু পঞ্জাৱৰ মাজত সাংস্কৃতিক বিনিময়ৰ মাধ্যমেৰে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰাৰ বাবে ৰাজ্যৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে পঞ্জাৱ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিছে। কালি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মীনাক্ষী গোৱেলকে ধৰি শৈক্ষিক ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰীয়ে চণ্ডীগড়ত এই চুক্তিত স্বাক্ষৰ কৰে। পঞ্জাব বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক অধ্যাপক ৱাই পি বাৰ্মাই চুক্তিখনত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি দুয়োটা প্ৰতিষ্ঠানে পাৰস্পৰিক সহযোগিতাৰে গৱেষণা তথা বিদ্যায়তনিক কাৰ্যসূচী ৰূপায়ণ কৰিব। এনে কাৰ্যসূচীসমূহ পঞ্জাব বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সলনা সলনিকৈ অনুষ্ঠিত হ'ব। তদুপৰি গ্ৰন্থ প্ৰকাশ আৰু পাণ্ডুলিপি সম্পাদনাৰ প্ৰকল্পও যুটীয়াভাৱে ৰূপায়ণ কৰা হ'ব বুলি কলাক্ষেত্ৰ সমাজৰ সচিবগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। আনহাতে শংকৰী সাহিত্য, ভক্তি পৰম্পৰা আৰু সাঁচিপতীয়া পুথিৰ নথিভুক্তি তথা সংৰক্ষণৰ পৰিকল্পনাও গ্ৰহণ কৰা হৈছে। চুক্তিৰ আধাৰত অসমৰ পৰা গৈ সত্ৰীয়া শিল্পীয়ে পঞ্জাৱ বিশ্ববিদ্যালয়ৰ আগ্ৰহী শিক্ষাৰ্থীক অংকীয়া ভাওনা, বৰগীত, মুখাশিল্প, সত্ৰীয়া নৃত্য আদিৰ প্ৰশিক্ষণ প্ৰদান কৰিব। পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ উদ্যোগত প্ৰতিবছৰে দুদিনীয়াকৈ অসমীয়া পাঞ্জাৱী সাংস্কৃতিক উৎসৱৰ আয়োজন কৰা হ'ব বুলিও সচিবগৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰি ৰাজ্য দুখনৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত শৈক্ষিক বিনিময়ৰ ব্যৱস্থাও চুক্তিখনত ৰখা হৈছে বুলি সচিবগৰাকীয়ে উল্লেখ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্যদান প্ৰক্ৰিয়া অব্যাহত আছে। আজি ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া তন্ময় ফুকনে চতুৰ্থটো দিনৰ বাবে অভিযুক্ত পক্ষৰ জেৰাৰ বাবে আদালতত উপস্থিত হ'ব। কালি এই গোচৰ সংক্ৰান্তত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই তন্ময় ফুকনক জেৰা কৰে। অৱশ্যে সময়ৰ অভাৱৰ বাবে বাকীসকল অভিযুক্তৰ অধিবক্তাই ফুকনক জেৰা কৰিব নোৱাৰিলে। আজি দিনৰ 10:30 বজাত ফুকনক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই আজি আৰম্ভণিতে তেওঁক জেৰা কৰিব। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতে সাক্ষীৰ জবানবন্দী প্ৰচাৰ কৰা সামাজিক মাধ্যম আধাৰিত সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ব্যৱস্থা লোৱা হ'ব বুলি নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ লগতে দুটা সংবাদ মাধ্যমত এনে কাৰ্যৰ পুনৰাবৃত্তি নকৰিবলৈ সকিয়নি দিছে। ইয়াৰ আগেয়ে ফাৰ্ষ্ট ট্ৰেক আদালতে দুটা এনেধৰণৰ সংবাদ প্ৰতিষ্ঠানক ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 183 ধাৰাৰ অধীনত জবানবন্দী প্ৰচাৰ কৰা ঘটনাৰ অপৰাধ অনুসন্ধান শাখাক তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল। কালি অপৰাধ অনুসন্ধান শাখাই প্ৰতিবেদন দাখিল কৰাৰ পাছতে সাক্ষীৰ জবানবন্দী প্ৰচাৰ কৰা কাৰ্যক কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে 2017-18 বিত্তীয় বৰ্ষত ঘোষণা কৰা খেলো ইণ্ডিয়া কাৰ্যসূচীয়ে অসমৰ ক্ৰীড়া ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকা সন্দৰ্ভত আলোকপাত কৰা হৈছে।
3: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ খেলো ইণ্ডিয়া কাৰ্যসূচীয়ে অসমত ক্ৰীড়াৰ এটা বিশেষ পৰিৱেশ গঢ়ি তুলিছে। কেন্দ্ৰীয় চৰকাৰৰ খেলো ইণ্ডিয়া কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে প্ৰধান ভূমিকা গ্ৰহণ কৰাৰ লগতে এটা ক্ৰীড়া পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰতো বৰঙণি আগবঢ়াইছে। এই কাৰ্যসূচীৰ অংশ হিচাপে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া 2020ৰ তৃতীয় সংস্কৰণ সৰুহজাইত পূৰ্বৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত ৰাজ্যখনে মুঠ 20টা ইভেণ্টত অংশগ্ৰহণ কৰা 6,500 খেলুৱৈক আদৰাৰ লগতে ক্ৰীড়াৰ সুবিধা প্ৰদান কৰে। একেদৰে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াৰ 2023ৰ চতুৰ্থ সংস্কৰণো গুৱাহাটী আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত অনুষ্ঠিত হয়। এই ক্ৰীড়াত অষ্টলক্ষ্মী শীৰ্ষক শুভংকৰ মুকলি কৰাৰ লগতে 200খন বিশ্ববিদ্যালয়ৰ 4,500 খেলুৱৈয়ে অংশগ্ৰহণ কৰে।
0: আজি অসম আৰক্ষী দিৱস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে এটা বিশেষ বাৰ্তাযোগে অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া আৰু কৰ্মচাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। জনহিত জনসেৱাৰ্থে সংকল্পৰে আইন শৃংখলা ৰক্ষাৰ লগতে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে অসম আৰক্ষীৰ বিষয়া তথা জোৱানসকলে নিষ্ঠা, সাহস আৰু দায়বদ্ধতাৰে কৰ্তব্য পালন কৰি অহা বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে দেশ তথা ৰাজ্যৰ শান্তি, নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ বীৰ শ্বহীদসকললৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম আৰক্ষীক সাহস, সেৱা আৰু কৰ্তব্যনিষ্ঠাৰ উজ্জ্বল প্ৰতীক বুলি অভিহিত কৰি ডঃ শৰ্মাই এই গৌৰৱময় যাত্ৰা আগলৈ অধিক শক্তিশালী তথা জনসেৱাৰ প্ৰতি আৰক্ষীৰ অংগীকাৰ অধিক সুদৃঢ় হোৱাৰ কামনা কৰে। ভাৰতে এদিনীয়া ক্ৰিকেটত নিজৰ সৰ্বাধিক ৰাণ অনুসৰণৰ নতুন অভিলেখ ৰচি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলাত 2-0 অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতে আলহী দলটোক 8 উইকেটত পৰাজিত কৰি শৃংখলা দখল কৰাটো সুনিশ্চিত কৰে। খেলখনত ভাৰতৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ নামি ৱেষ্ট ইণ্ডিজে জন কেম্বেল, শ্বাই হোপ আৰু আমিৰ জাংগুৰ শতকৰ সহায়ত 7 উইকেটত 405 ৰাণ সংগ্ৰহ কৰে। এয়া দলটোৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰাণ। প্ৰত্যুত্তৰত ভাৰতেও চমকপ্ৰদ প্ৰদৰ্শনেৰে 43 অভাৰ আৰু 3টা বলত মাত্ৰ 2টা উইকেট হেৰুৱাই এই বিশাল লক্ষ্য অতিক্ৰম কৰে। অধিনায়ক শুভমন গিলে 133 বলত 223 ৰাণ কৰি আউট নোহোৱাকৈ থকাৰ বিপৰীতে ৰোহিত শৰ্মাই 75 বলত 101 ৰাণ কৰে। দুয়োগৰাকী প্ৰাৰম্ভিক বেটাৰে প্ৰথমে উইকেটত 255 ৰাণ যোগ কৰি নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। ইপিনে শুভমন গিলে মাত্ৰ 117 বলত 2 শতক সংগ্ৰহ কৰি এদিনীয়া ক্ৰিকেটৰ দ্ৰুততম 2 শতকৰ বিশ্ব অভিলেখ অৰ্জন কৰাৰ লগতে ৰাণ অনুসৰণৰ ক্ষেত্ৰত 1টা ইনিংছত সৰ্বাধিক ৰাণ কৰা ভাৰতীয় খেলুৱৈত পৰিণত হয়। গিল খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰূপেও নিৰ্বাচিত হয়। একেখন খেলতে ৰোহিত শৰ্মাই বিশ্বৰ দ্বিতীয় দ্ৰুততম বেটাৰৰূপে 12,000 ৰাণ সম্পূৰ্ণ কৰে। থিৰুৱনন্তপুৰমত হোৱা প্ৰথমখন খেলতো ভাৰত 8 উইকেটত জয়ী হৈছিল। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: শিলিগুৰি, গুৱাহাটী, শ্বিলঙক লৈ মুখ্যমন্ত্ৰীৰ পৰিকল্পনা, শিক্ষকৰ বদলীকৰণক লৈ শিক্ষামন্ত্ৰীৰ বিশেষ ঘোষণা, ইতিহাসগুৰি এছিয়ান গেমছৰ ফাইনেলত অসম গণ্য লাভলীনাৰ প্ৰৱেশ, গুৱাহাটীত ভাৰত ৱেষ্ট ইণ্ডিজৰ এদিনীয়া ক্ৰিকেট খেলকে ধৰি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ কৰা বিভিন্ন ঘোষণাক আজি কাকতসমূহে বিশেষ গুৰুত্ব দিছে। ইয়াৰ উত্তৰ পূৰ্বাঞ্চলক উত্তৰ প্ৰদেশৰ সৈতে সংযোগ তথা 61,500 কোটি টকাৰে শিলিগুৰি, গুৱাহাটী, শ্বিলঙক লৈ সোণালী চতুৰ্ভুজৰ ঘোষণাক নিয়মীয়া বাৰ্তা, অসমীয়া খবৰকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসম গণ্য তথা ভাৰতৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই এছিয়ান গেমছৰ ফাইনেলত ক্ৰমাগত দ্বিতীয়বাৰলৈ প্ৰৱেশ কৰি ইতিহাস ৰচাৰ বাতৰিকো আজি কাকতসমূহে প্ৰাধান্য দিছে। আমাৰ অসম কাকতে বাতৰিটো ইতিহাস ৰচি স্বৰ্ণৰ দৌৰত লাভলীনা, অসমীয়া প্ৰতিদিন কাকতে নিজৰ জন্মদিনতেই স্বৰ্ণ পদকৰ যুঁজত নামিব লাভলীনা, আৰু দৈনিক অগ্ৰদূত কাকতে স্বৰ্ণজয় দুৱাৰদলিত অসম কল্যাণ লাভলীনা শিৰোনামেৰে প্ৰকাশ কৰিছে। গুৱাহাটী বৰ্ষাপাৰাত অনুষ্ঠিত ভাৰত ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়া খেলৰ বাতৰিও আজি কাকতসমূহত বিশেষ গুৰুত্ব লাভ কৰিছে। কালি শৃংখলাৰ দ্বিতীয়খন খেলৰ এই বাতৰি দৈনিক অসম কাকতে ৰোহিত গিলৰ বেটিং বিক্ৰমত ধৈচাত ৱেষ্ট ইণ্ডিজ শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতেও খেলখনৰ আলোচিত প্ৰথম

0: বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে সন্ধিয়া বা নিশাৰ ভাগলৈ 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰ আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 82,000 কোটি টকা ব্যয় সাপেক্ষে শিলচৰ শ্বিলং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সিদ্ধান্ত। ৰাজ্যৰ শিক্ষা বিভাগৰ শীঘ্ৰেই শিক্ষকৰ একক বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ। অসম আৰু পঞ্জাৱৰ মাজত সাংস্কৃতিক বিনিময়ৰ লক্ষ্যৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সমাজ আৰু পঞ্জাৱ বিশ্ববিদ্যালয়ৰ মাজত চুক্তি আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত কেইবাটাও বিশ্ব অভিলেখ। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ভাৰতৰ অপ্ৰতিৰোধ অগ্ৰগতি।
1: दोस्तों आप सुन रहे थे आकाशवाणी के गुवाहाटी केंद्र से आंचलिक बातोरी। FM 100.2 मेगाहर्ट्ज पर ये आकाशवाणी का हाफलॉन्ग केंद्र है। अभी आप सुनेंगे स्थानीय भाषाओं के कार्यक्रम के अंतर्गत खेलमा भक्ति गीत गायक कलाकार जेते लियन जेते और उनके साथियों के आवाजों में।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত, শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি, মানস ৰাষ্ট্ৰীয় উদ্যান কাইলৈ দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি, অসম আৰক্ষী দিৱস উপলক্ষে ৰাজ্যজুৰি ভিন ভিন কাৰ্যসূচী গ্ৰহণ, মান্দাকাটাৰ প্ৰথম কমাণ্ড বেটেলিয়নৰ চৌহদত আয়োজিত কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ আৰু নগালেণ্ডৰ দিখৌ নৈৰ উজনি অঞ্চলত ভূমিস্খলনৰ বাবে পানী আবদ্ধ হোৱা বুলি লংলেং জিলাৰ প্ৰশাসনৰ পৰা লাভ কৰা বাৰ্তাৰ পাছতে শিৱসাগৰ জিলা প্ৰশাসনৰ তৎপৰতা। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া বিতং বাতৰি। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। শাসকীয় বিজেপিকে ধৰি বিৰোধী দলসমূহেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন স্থানত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি ভোটদাতাসকলক আকৰ্ষণ কৰাৰ চেষ্টা চলাই আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দলীয় প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ সমষ্টিটোৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। নগাঁৱৰ তিনিচুকীয়া, বেলতলী, বগৰীগুৰিত অনুষ্ঠিত ৰাজহুৱা সভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীক সমালোচনা কৰে। সাংসদ গৌৰৱ গগৈয়ে আজি কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ সমষ্টিটোত প্ৰচাৰ চলায়। একেদৰে বিধায়ক তথা এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই ভোটদাতাসকলৰ সৈতে মত বিনিময় কৰে। ইপিনে নিৰ্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তি শৃংখলাপূৰ্ণ পৰিৱেশত সম্পন্ন কৰাৰ অৰ্থে জিলা প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সমষ্টিটোৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া আৰু অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ অব্যাহত আছে। ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকতি গাঁও আৰু শালমাৰাৰ লগতে চামগুৰি সমষ্টিৰ পেনাই অঞ্চলত আজি সশস্ত্ৰ বাহিনীৰ ব্যাপক সঞ্চালন পৰিলক্ষিত হয়। এই অভিযানত সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলেও অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ সৈতে পদযাত্ৰাত অংশগ্ৰহণ কৰে। ৰূপহী আৰু নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ভিতৰুৱা আৰু সংবেদনশীল অঞ্চলসমূহত নিশা জিলা আয়ুক্ত আৰণ্য শইকীয়া আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে নিৰাপত্তা ব্যৱস্থাৰ বুজ লয়। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা চামগুৰি, ধিং আৰু ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত স্পৰ্শকাতৰ অঞ্চলসমূহত ভ্ৰাম্যমান দুৰ্ভাষ যন্ত্ৰৰ জৰিয়তে জনসজাগতাৰ প্ৰয়াস চলোৱা হৈছে। অহা 3 অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি বিয়লি 4 বজাত অন্ত পৰে। আজি অন্তিম দিনা 42টা ৱাৰ্ডত বিজেপি, কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে শোভাযাত্ৰা আৰু বিভিন্ন কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলায়। শিলচৰ পৌৰ নিগম নিৰ্বাচনত মুঠ 133গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ মনোনীত প্ৰাৰ্থীয়ে ইতিমধ্যে 2টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ইপিনে প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ লগে লগে 48 ঘণ্টীয়া নিৰৱতা পৰ্ব আৰম্ভ হৈছে। এই সময়ছোৱাত ৰাজহুৱা সভা, শোভাযাত্ৰা আৰু নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ কৰা হৈছে। তদুপৰি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত প্ৰচাৰৰ বিষয়বস্তু প্ৰকাশৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ দিনা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা 100 মিটাৰৰ ভিতৰত নিৰ্বাচনী প্ৰচাৰ, পোষ্টাৰ, বেনাৰ, মাইক্ৰফোন আদিৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে। ভোটদাতাৰ পৰিবহণৰ বাবে অনুমোদিত বাহনৰ বাহিৰে আন কোনো বাহন ব্যৱহাৰ কৰিব পৰা নাযাব বুলিও কোৱা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যান কাইলৈ দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব। 2026-27 পৰ্যটন বৰ্ষৰ শুভাৰম্ভক লৈ উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, মানস ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ উপস্থিতিত বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশ দুৱাৰ মুকলি কৰা হ'ব। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰহিলৈ পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি 2026-27 পৰ্যটন বৰ্ষৰ বাবে অহা শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী আৰম্ভ হ'ব। পুৱা 7:30ৰ পৰা 10 বজালৈ আৰু দিনৰ 1:30 পৰা 3 বজালৈ জীপ ছাফাৰীৰ সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিবছৰৰ দৰে এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী বিদেশী পৰ্যটকৰ ভিৰ হ'ব বুলি আশা কৰা হৈছে। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলাখনৰ 38 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, চিচিবৰ গাঁৱৰ বিধায়ক জীৱন গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডাঃ পেগুৱে তেওঁৰ ভাষণত কয় যে 1999 চনত প্ৰতিষ্ঠা লাভ কৰা ধেমাজি জিলাই বৰ্তমান নৱৰূপ লাভ কৰিছে। চৰকাৰৰ প্ৰচেষ্টা তথা ৰাইজৰ সহযোগত উন্নত পথ, দলং, শিক্ষানুষ্ঠান, চিকিৎসা মহাবিদ্যালয় হাস্পতাল, ক্ৰীড়া ষ্টেডিয়াম, ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ দৰে আধুনিক আন্তঃগাঁথনিৰে জিলাখন সবল হৈ উঠিছে। তেওঁ লগতে প্ৰতিষ্ঠা দিৱসৰ দিনটোত এখন বানমুক্ত, উন্নয়নমুখী আৰু আত্মনিৰ্ভৰ ধেমাজি গঢ়াৰ পথত ঐক্যবদ্ধ হৈ দৃঢ়তাৰে সকলোকে আগুৱাই যাবলৈ আহ্বান জনায়।
1: আমি এতিয়া প্ৰতি বছৰ ধেমাজি জিলাৰ ফাউণ্ডেশ্যন ডে বা প্ৰতিষ্ঠা দিৱসটো আমি পালন কৰিছোঁ। এইবাৰ 38 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি আজি ৰাজহুৱা প্ৰেক্ষাগৃহত পালন কৰোঁ আৰু ইয়াৰে যিসকল উদ্যমিতাৰ ক্ষেত্ৰত সফল ব্যক্তি তেওঁলোকক সম্বৰ্ধনা জনাওঁ আৰু চৰকাৰী বিভাগৰো বিভিন্ন দিশত যিসকল নিষ্ঠাবান কৰ্মচাৰী আছে তেওঁলোককো আজি আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা সন্মান জনাওঁ। ধেমাজি এতিয়া আৰু এখন পিছপৰা জিলা নহয়, সি এখন বিকশিত জিলা। ইয়াত 24x7 যিখন ধেমাজি এটা সময়ত বহিঃবিশ্বৰ পৰা বিচ্ছিন্ন আছিল, সেই ধেমাজি এতিয়া 24x7 উত্তৰ পাৰ হওক দক্ষিণ পাৰ হওক আমাৰ যোগাযোগ কেতিয়াও ব্যাহত নহয়। জিলাখনক আমি এখন বানপানী মুক্ত জিলা হিচাপে আৰু উন্নত জিলা হিচাপে আমি গঢ় দিয়াৰ প্ৰয়াস ৰাখিছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছে, প্ৰতিখন জিলাত এখন মেডিকেল কলেজ, এখন ইঞ্জিনিয়াৰিং কলেজ, এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'ব।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে পৰিস্মিতা দিহিঙীয়াই।
2: অসম আৰক্ষীৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ৰাজ্যজুৰি ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। আজিৰ দিনটোত অসম আৰক্ষীয়ে ৰাষ্ট্ৰৰ বাবে সৰ্বোচ্চ বলিদান দিয়া প্ৰতিগৰাকী বীৰৰ অদম্য সাহসক শ্ৰদ্ধাৰে স্মৰণ কৰে। জনসেৱাৰ মূল মন্ত্ৰৰে উদ্বুদ্ধ হৈ অসম আৰক্ষীয়ে বিগত সময়ছোৱাত নিৰন্তৰ সমাজৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। উত্তৰ গুৱাহাটীৰ মাণ্ডাকাটাৰ প্ৰথম কামাণ্ডো বেটেলিয়নৰ চৌহদত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে প্ৰথমে দেশ আৰু ৰাজ্যৰ সুৰক্ষাৰ্থে প্ৰাণাহুতি দিয়া অমৰ শ্বহীদসকলৰ স্মৃতিত পুষ্পাঞ্জলি তৰ্পণ কৰে। ইয়াৰ পাছত তেওঁ অসম আৰক্ষীৰ কেইবাটাও শাখাৰ সামৰিক অভিবাদন গ্ৰহণ কৰে। অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, উপ আৰক্ষী অধীক্ষক মনজিৎ বসুমতাৰীৰ লগতে অসম আৰক্ষীৰ ভালেসংখ্যক উচ্চপদস্থ বিষয়া আৰু জোৱান উপস্থিত থাকে। মাজুলী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চৌহদত এই দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। এই উপলক্ষে শ্বহীদ তৰ্পণৰ পাছত অসম আৰক্ষীৰ পতাকা উত্তোলন কৰা হয়। মাজুলী আৰক্ষীৰ বিষয়া, কৰ্মী আৰু জোৱানসকলে শপত বাক্য পাঠ কৰি নাগৰিকৰ প্ৰতি নিজৰ দায়বদ্ধতা আৰু সেৱাৰ সংকল্প পুনৰবাৰ দৃঢ় কৰে। এই কাৰ্যসূচীতে ৰাজ্যৰ বিভিন্ন স্থানত আইন শৃংখলা নিয়ন্ত্ৰণত দক্ষতা প্ৰদৰ্শন কৰা বিষয়াকৰ্মীসকলক আৰক্ষী সঞ্চালক প্ৰধানৰ তৰফৰ পৰা প্ৰদান কৰা প্ৰশংসা পত্ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে আনুষ্ঠানিকভাৱে প্ৰদান কৰে। গোৱালপাৰা জিলাতো অসম আৰক্ষী দিৱসৰ সৈতে সংগতি ৰাখি যোৱা 27 ছেপ্টেম্বৰৰ পৰাই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাল্য বিবাহ ৰোধ, মাদক দ্ৰব্য বিৰোধী সজাগতা আৰু পথ সুৰক্ষা এই তিনিটা বিষয়বস্তুক লৈ ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ঠাইত দেৱাল চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। নাগালেণ্ডৰ দিখৌ নৈৰ উজনিৰ অঞ্চলত ভূমিস্খলনৰ বাবে পানী আবদ্ধ হোৱা বুলি চুবুৰীয়া ৰাজ্যখনৰ লংলেং আৰু মুকক্চাঙৰ জিলা প্ৰশাসনৰ পৰা লাভ কৰা এটা বাৰ্তাৰ পাছতেই শিৱসাগৰ জিলা প্ৰশাসনে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰে। দুয়োখন জিলা প্ৰশাসনৰ সৈতে হোৱা বাৰ্তালাপ আৰু তথ্য অনুসৰি দিখৌ নৈৰ গতিপথত কোনো বাধা বা অৱৰোধৰ সৃষ্টি হোৱা নাই। লংলেঙত ভূমিস্খলন হোৱা স্থানৰ নামনি ভাগলৈ দিখৌ নৈৰ পানীৰ স্বাভাৱিক প্ৰৱাহ অব্যাহত আছে আৰু তাত কোনো অস্বাভাৱিকতা পৰিলক্ষিত হোৱা নাই বুলি জানিব পৰা গৈছে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে, ভূমিস্খলন হোৱা স্থানৰ পৰা নাগিনীমৰাৰ উলমা দলঙলৈ নৈখনৰ দূৰত্ব হৈছে প্ৰায় 44 কিলোমিটাৰ। শিৱসাগৰ জিলা প্ৰশাসনে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে আৰু নৈৰ জলস্তৰো পৰীক্ষা কৰি আছে। সম্প্ৰতি পৰিস্থিতি স্বাভাৱিক হৈ আছে বুলি মন্ত্ৰী বিমল বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।
3: অকণমান প্ৰচাৰ হৈ আছিলে যে নগালেণ্ডত পানী আবদ্ধ হৈ আছে আৰু যিকোনো মুহূৰ্তত এটা ডিজাষ্টাৰ হোৱাৰ সম্ভাৱনা আছে বুলি, আৰু সেই খবৰটো আমি পালোঁ। খবৰটো পাই মই লগে লগে আমাৰ জিলা আয়ুক্ত মৃদুল যাদৱ ডাঙৰীয়াক ক'লোঁ গোটেই কথাটো, সত্যতাটো কি সেই কথাটো জানিবৰ কাৰণে। আৰু কালিয়ে তেখেতে লংডিং ডিষ্ট্ৰিক্টৰ জিলা প্ৰশাসনৰ লগত আলোচনা কৰিছিলে আৰু আজি ৰাতিপুৱা লংডিং প্ৰশাসনৰ কিছু লোক যি স্থানত পানী আবদ্ধ হৈ আছে বুলি কৈছিলে সেই ঠাইলৈ প্ৰেৰণ কৰিলে চৰজমিন তদন্ত কৰিবৰ কাৰণে, আৰু তেওঁলোকে জনাইছে যে এতিয়ালৈকে তেনেধৰণৰ পানী আবদ্ধ হৈ থকা তথ্য তেওঁলোকৰ হাতত পোৱা নাই। আৰু অন্যহাতে বিহুবৰৰ যিটো জলস্তৰ, সেই জলস্তৰো কোনো উঠানমা হোৱা নাই, সেই কথাটো লংডিঙৰ জিলা আয়ুক্তই আমাৰ শিৱসাগৰ জিলা আয়ুক্তক জনাইছে।
2: আজি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস। নৱপ্ৰজন্মৰ মাজত

0: জ্যেষ্ঠ নাগৰিকসকলৰ সুস্থ চিন্তাধাৰা আৰু অভিজ্ঞতাৰ আদান প্ৰদানৰ জৰিয়তে এখন অধিক মানৱীয়, সহমৰ্মী আৰু সুস্থ সমাজ গঢ়ি তোলাৰ বাবে প্ৰতিবছৰে 1 অক্টোবৰত এই দিৱস পালন কৰি অহা হৈছে। জ্যেষ্ঠ নাগৰিকসকলৰ মৰ্যাদা, নিৰাপত্তা, সামাজিক অংশগ্ৰহণ আৰু সুস্বাস্থ্য নিশ্চিত কৰাটো আমাৰ সামূহিক দায়িত্ব আৰু এই দিৱসে এই দায়িত্ববোধক সোঁৱৰাই আহিছে। পাঞ্জাৱাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বাৰেৰহণীয়া কাৰ্যসূচীৰে আজি এই দিৱস অনুষ্ঠিত হয়। মৰিগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু সংহত শিশু উন্নয়ন সেৱা মৈৰাবাৰীৰ সহযোগত জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হয়। অনুষ্ঠানত পৰিয়াল তথা সমাজলৈ জ্যেষ্ঠ নাগৰিকৰ অৱদান সন্দৰ্ভত আলোকপাত কৰা হয়। বজালী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বজালী শাখাৰ উদ্যোগত পাঠশালাত আয়োজিত অনুষ্ঠানত এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগতো জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হয়। তামোলপুৰ জিলাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ জাকৰ বিচৰণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। প্ৰশাসনে জনসাধাৰণক হাতীৰ জাকৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰখাৰ লগতে হাতীৰ চলাচলত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে তাৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনাইছে। একাংশ লোকে হাতীলৈ টৰ্চৰ পোহৰ পেলোৱাৰ সন্দৰ্ভত জিলা প্ৰশাসনে কয় যে হাতীৰ জাকৰ সৈতে পোৱালি হাতী থকাৰ পৰিপ্ৰেক্ষিতত এনে কাৰ্যই হাতীক আতংকিত কৰাৰ লগতে পোৱালিবোৰক জাকৰ পৰা বিচ্ছিন্ন কৰিব পাৰে। ইয়াৰ ফলত হাতী আৰু মানুহৰ সংঘাত বৃদ্ধিৰ সম্ভাৱনা ব্যক্ত কৰি জিলা প্ৰশাসনে এনে কাৰ্যৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনায়। তদুপৰি হাতীৰ বিচৰণ আৰু চলাচলৰ পথত অনুমতিবিহীনভাৱে বৈদ্যুতিক তাঁৰ অথবা সৌৰ শক্তিচালিত বেৰ ব্যৱহাৰ নকৰিবলৈও নিৰ্দেশ দিয়া হৈছে। এতিয়া পৰৱৰ্তী বাতৰিৰ বাবে আমি সংগীতা শৰ্মাৰ ওচৰলৈ যাওঁ।
1: বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত চাকৰি নিয়মীয়া হোৱা 15,029 গৰাকী শিক্ষকে কোষাগাৰৰ জৰিয়তে দৰমহা লাভ কৰিব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি প্ৰকাশ কৰে। এই সন্দৰ্ভত ইতিমধ্যে বিদ্যালয় শিক্ষা বিভাগৰ যুটীয়া সচিবে সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প অনুমোদন বোৰ্ডে প্ৰদান কৰা 458,79,00,000 টকা সমগ্ৰ শিক্ষাৰ অধীনত 10,267 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ দৰমহাৰ বাবদ ব্যয় কৰা হ'ব। আনহাতে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত চাকৰি নিয়মীয়া হোৱা 15,029 গৰাকী শিক্ষকক অসম চৰকাৰে কোষাগাৰৰ জৰিয়তে দৰমহা প্ৰদান কৰিব। বিভিন্ন চৰকাৰী আঁচনি আৰু সেৱাক পোনপটীয়াকৈ জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ উদ্দেশ্যৰে আজিৰে পৰা ৰাজ্যজুৰি 10-দিনীয়া কাৰ্যসূচীৰে সেৱা সেতু অভিযানৰ আয়োজন কৰা হৈছে। এই অভিযানৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ 202টা স্থানত বিনামূলীয়া স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰা হ'ব। অন্য জিলাসমূহৰ দৰে যোৰহাট জিলা প্ৰশাসনেও সেৱা সেতু অভিযানৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই অভিযানৰ অধীনত জিলাখনৰ ব্লকসমূহত বিশেষ শিবিৰ আৰু NCD স্ক্ৰিনিঙৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ 25খন আঁচনি আৰু সেৱা এই শিবিৰসমূহত সুচাৰুৰূপে ৰাইজক প্ৰদান কৰা হ'ব। ইয়াৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আদি সেৱাসমূহো প্ৰদান কৰা হ'ব। জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ মল্লযুঁজত পুৰুষৰ 97 কিলোগ্ৰাম শাখাত ভাৰতৰ নিতেশ শিৱাছে ৰূপৰ পদক জয় কৰিছে। নিতেশ ফাইনেলত জাপানৰ ইউৰি নাকাজাটোৰ বিৰুদ্ধে 0-4 ব্যৱধানত পৰাজিত হয়। ইপিনে ভাৰতৰ পুৰুষ হকী দলে পাকিস্তানক 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। অধিনায়ক হৰমনপ্ৰীতে খেলখনৰ 5 আৰু 13 মিনিটত 2টা পেনাল্টি কৰ্ণাৰক গ'ললৈ পৰিণত কৰাৰ লগতে 23 মিনিটত সুখজিৎ সিঙে তৃতীয়টো গ'ল দিয়ে। খেলখনৰ অন্তিম মুহূৰ্তত অভিষেকে ভাৰতৰ হৈ বিজয়সূচক গ'লটো দিয়ে। ইপিনে ভাৰতৰ মহিলা হকী দল কাইলৈ ফাইনেলত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি। মানস ৰাষ্ট্ৰীয় উদ্যান কাইলৈ দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি। অসম আৰক্ষী দিৱস উপলক্ষে ৰাজ্যজুৰি ভিন ভিন কাৰ্যসূচী গ্ৰহণ। মান্দাকাটাৰ প্ৰথম কমাণ্ডো বেটেলিয়নৰ চৌহদত আয়োজিত কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ। আৰু নাগালেণ্ডৰ দিখৌ নৈৰ উজনি অঞ্চলত ভূমিস্খলনৰ বাবে পানী আবদ্ধ হোৱা বুলি লংলেং জিলা প্ৰশাসনৰ পৰা লাভ কৰা বাৰ্তাৰ পাছতে শিৱসাগৰ জিলা প্ৰশাসনৰ তৎপৰতা।
2: সন্ধিয়ার আঞ্চলিক বাতরি আকাশবাণীকে গুয়াহাটি কেন্দ্র সে অভি আপ সুন রয়ে থে দোস্ত এ আকাশবাণী কা আপলং কেন্দ্র হে দোস্ত আই আপ স্থানীয় ভাষাও কে কার্যক্রম কো জারি রাখতে হুয়ে সুনতে হে ডিমাশা কার্যক্রম মে আজ কুছ ডিমাশা লোকগীত

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: আজিৰ অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ এটি আলোচনা।
0: নমস্কাৰ শ্ৰোতাসকল,

0: বায়ু উপযোগী শালি ধানৰ কি কি জাতৰ খেতি কৰিব পাৰি বাৰু?
1: এইটো এটি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আচলতে ধান বুলি নহয়, আমি যিকোনো শস্যৰ ক্ষেত্ৰতেই পোনপ্ৰথমে যেতিয়া আমি খেতিটো আৰম্ভ কৰোঁ, আমি সদায় কিছুমান উন্নত মানদণ্ডৰ জাত বাছি ল'ব লাগে। গতিকে ধানৰ ক্ষেত্ৰত যদি আমি চাওঁ, তেনেহ'লে অসমৰ বিভিন্ন অঞ্চলৰ মাটি, পানীৰ পৰিমাণ, বায়ু, খৰাং পৰিস্থিতি অথবা আমাৰ জলবায়ুৰ লগত খাপ খোৱাকৈ আমি কিছুমান জাত যদি আমি নিৰ্বাচিত কৰি ল'ব পাৰোঁ, তেনেহ'লে আমি বেছি লাভান্বিত হ'ব পাৰোঁ। গতিকে অসমৰ জলবায়ুত সাধাৰণতে আমাৰ বিভিন্ন ধৰণৰ উপযোগী জাত আমি ব্যৱহাৰ কৰি আহিছোঁ, যেনে ধৰক ৰঞ্জিত বাহাদুৰ বা পিয়লি, এনেধৰণৰ জাতসমূহ আমি ব্যৱহাৰ কৰি আহিছোঁ। আৰু আমি জানো যে অসমখন এখন হৈছে বানপানী অধ্যুষিত অঞ্চল, গতিকে তেনে সময়ত আমি কিছুমান অধিক উন্নত মানদণ্ডৰ পানীৰ দুফহনশীল জাত আমি ব্যৱহাৰ কৰিব পাৰোঁ, যেনে ধৰক ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান বা স্বৰ্ণ চাবুৱান, ঢলি, এই জাতসমূহ ব্যৱহাৰ কৰিলে আমি ভাল ফলাফল পাব পাৰোঁ। এই জাতসমূহ আমি প্ৰায় 10-12 দিন সম্পূৰ্ণৰূপে পানীত তলত থাকিলেও ইয়াৰ উৎপাদন কমি নাযায়। ইয়াৰ গড় উৎপাদন প্ৰায় 50-55 কুইণ্টল আমি প্ৰতি হেক্টৰ মাটিত পাবলৈ পাৰোঁ।
0: হয়,
1: কিন্তু কেতিয়াবা এনেকুৱা পৰিস্থিতি হয় যে আমাৰ মূল পথাৰত পানী থাকে আৰু সময়মতে আমি কঠীয়াখিনি উঠাব নোৱাৰোঁ। গতিকে তেনে পৰিস্থিতিত আমি কিছুমান উন্নত জাত ব্যৱহাৰ কৰিব পাৰোঁ, যেনে গীতেশ আৰু প্ৰফুল্ল। আৰু এই জাতসমূহৰ বৈশিষ্ট্যতা হৈছে যে আমি 50-60 দিনলৈকে বুঢ়া কঠীয়া লগালেও ইয়াৰ উৎপাদন কমি নাযায়। ঠিক তেনেধৰণে কোনো কোনো পৰিস্থিতিত আমাৰ এনেকুৱা হয় যে আমাৰ বানপানী আগতীয়াকৈ আহিছে, তেনে ক্ষেত্ৰত আমি কিছুমান অতি কমদিনীয়া অৰ্থাৎ 3-মহীয়া আমি উচ্চ উৎপাদনসমূহ জাত ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই জাতসমূহ হৈছে দিচাং, দিখৌ, লুইত, কপিলি, কলং। আজি কেইবছৰমান আগৰ পৰা আমাৰ ভাৰত চৰকাৰে ডাবল ক্ৰপিঙৰ ওপৰত, অৰ্থাৎ আমি একেডৰা মাটিতে কি ধৰণে দুবিধ শস্য কৰি অধিক লাভান্বিত হ'ব পাৰোঁ তাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। আৰু এই জাতসমূহ হৈছে নুমলী, শ্ৰাৱণী, সত্যৰঞ্জন, বসুন্ধৰা। ঠিক তেনেকৈ যিহেতু আমাৰ জলবায়ুৰ পৰিৱৰ্তন ঘটিছে, কেইবছৰমানৰ পৰা অসমত আমাৰ খৰাং পৰিস্থিতিও দেখা দিছে, চ' তেনেকুৱা ক্ষেত্ৰত যোৱা 2 বছৰমান আগতে আমাৰ এটি খুব ভাল ধানৰ জাত উলিওৱা হৈছে, সেই জাতটি হৈছে অৰুণ। ঠিক তেনেকৈ যদি চাওঁ, আমি অন্যান্য জাত কিছুমান আছে যাৰ প্ৰডাকশ্যন অতি বেছি, যেনে প্ৰচুৰ, শতাব্দী, পাটকাই আৰু চুৰমা ধান। গতিকে মই আশা ৰাখিছোঁ যদি আমাৰ অসমৰ কৃষকসকলে এনে ধানৰ জাতসমূহ ব্যৱহাৰ কৰে, তেওঁলোকে অধিক লাভান্বিত হ'ব পাৰিব। কিছুমান আমি ডিপ ৱাটাৰ ৰাইচ বা বাও ধানৰ ভেৰাইটি আমি ব্যৱহাৰ কৰিব পাৰোঁ, আৰু সেই ভেৰাইটিসমূহ হৈছে ডিফলু, চক্ৰলাহী, মানস ইত্যাদি। আশা ৰাখিছোঁ কৃষকসকলে এই নতুন জাতসমূহ তেওঁলোকে ব্যৱহাৰ কৰিব আৰু লাভান্বিত হ'ব।
0: হয়, এতিয়া মই আপোনাক সুধিব খুজিছোঁ, শালি ধান উৎপাদনত বীজ শোধনৰ গুৰুত্ব কেনেকুৱা?
1: হয়, আচলতে যিকোনো শস্যৰে আমি খেতিটো আৰম্ভ কৰাৰ আগতে সদায় বীজ শোধন কৰি ল'ব লাগে। গতিকে বীজ শোধনৰ আমাৰ বিভিন্ন ধৰণৰ পদ্ধতি আছে। তাৰে ভিতৰত আমাৰ প্ৰথম পদ্ধতিটো হৈছে আমাৰ কৃষকসকলে অতীজৰে পৰা ব্যৱহাৰ কৰি আহিছে, যে শালি ধানৰ ক্ষেত্ৰত বিশেষকৈ নিমখৰ পানীত কিছু সময় তেওঁলোকে তিয়াই থয়। ঠিক তেনেকৈ আমি কিছুমান ভেঁকুৰনাশক দ্ৰব্য আমি ব্যৱহাৰ কৰি শালি ধানৰ বীজখিনি শোধন কৰি ল'ব পাৰোঁ। তেনেকৈ আমি জৈৱিকভাৱেও আমি বীজ শোধন কৰি ল'ব পাৰোঁ। আৰু জৈৱিক বীজ শোধনৰ ক্ষেত্ৰত আমি বিশেষকৈ ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰা হয়, ই এবিধ জৈৱিক ভেঁকুৰ। ঠিক তেনেদৰে আমি কেতিয়াবা নেনোসাৰ জাতীয় সাৰৰ জৰিয়তে আমি বীজখিনি শোধন কৰি ল'ব পাৰোঁ। গতিকে এইধৰণে আমি বিভিন্ন প্ৰক্ৰিয়াৰে আমি বীজখিনি শোধন কৰি ল'ব পাৰোঁ।
0: আমি ধানৰ জাত আৰু বীজ শোধনৰ সম্পৰ্কে জানিব পাৰিলোঁ। এতিয়া অসমৰ কৃষকে সাধাৰণতে মুখামুখি হোৱা সমস্যাসমূহৰ ফালে আহোঁ অকণমান। শ্ৰী দাস, কি বাৰু
2: শালি ধানৰ ক্ষেত্ৰত আচলতে কৃষকসকল বিভিন্ন সমস্যাৰ দ্বাৰা জৰুলা হৈ আছে, কিন্তু আমি যদি শস্য ৰক্ষাৰ ফালৰ পৰা যদি চাওঁ, তেতিয়াহ'লে অসমৰ ক্ষেত্ৰত শালি ধানৰ মূল সমস্যা হৈছে মজা খোৱা পোক। মজা খোৱা পোকটো আমাৰ অসমত সাধাৰণতে 2টা সময়ত দেখা যায়। এটা হ'ল ধানৰ যেতিয়া সৰ্বাধিক পোখা ওলোৱাৰ সময় হয়, সেই সময়ত সিহঁতে আক্ৰমণ কৰে, আৰু দ্বিতীয় সময়টো হ'ল ধানৰ যেতিয়া সি ওলোৱাৰ সময় হয়, সেই সময়ত সিহঁতে আক্ৰমণ কৰে। আৰু সিহঁতে কণী পাৰে, পাতবিলাকত কণী পাৰে, আৰু সেই কণীৰ পৰা পলু ফুটি পেলাই পলুবিলাকে ধানৰ মাজৰ পাতবিলাক আছে, সেইবিলাকৰ গুৰিত সিহঁতে ফুটা কৰি সোমাই যায়। তাৰ পৰা সিহঁতে ওপৰলৈ খাই আহে, খাই আহি পেলাই তেতিয়া সেই মাজৰ পাতটো মৰি যায়। আৰু যদি ধানৰ সি ওলোৱাৰ সময়ত যদি আক্ৰমণ কৰে, তেতিয়াহ'লে সিহঁতে সি ওলোৱা পোখাৰ গুৰিত ফুটা কৰি সোমাই যায়, আৰু এই একেধৰণে ওপৰলৈ খাই আহে, আৰু তেতিয়া সিটো মৰি যায়। আৰু সিহঁতে যিকেইটা ধান থাকিব সেইকেইটা পতা নহয় তেতিয়া।

0: এটা বগা পৰি যায়,
1: অঁ
0: আৰু সেই হিটো যদি আমি ওপৰলৈ টান মাৰি দিওঁ তেতিয়াহ'লে সহজতে ওলাই আহে।
1: হয়
0: গতিকে এইটো হ'ল তাৰ লক্ষণ। গতিকে এইধৰণে মজা খোৱা পোকে মানে ধানত, শালি ধানৰ ক্ষেত্ৰত যথেষ্ট অপকাৰ
1: অপকাৰ
0: কৰে।
1: কৰে। গতিকে মজা খোৱা পোক নিয়ন্ত্ৰণৰ বাবে নিশ্চয় বিভিন্ন ব্যৱস্থা আছে, এনেধৰণৰ ব্যৱস্থাসমূহৰ বিষয়ে জনাওকচোন।
0: এটা নিৰ্দিষ্ট ব্যৱস্থাৰ জৰিয়তে আচলতে আমি মজা খোৱা পোক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমি বহুকেইটা ব্যৱস্থা একেলগে ল'ব লাগিব, সেইটোক আমি সুসংহত ব্যৱস্থাপনা বুলি কওঁ। প্ৰথম ব্যৱস্থা হিচাপে আমি যেতিয়া ধানৰ কঠীয়া ৰুওঁ, তেতিয়া কঠীয়া ৰোৱাৰ সময়ত তাৰ পাতৰ আগবিলাক আমি কাটি দিব লাগে। মানে
1: হয়
0: কঠীয়াৰ আমাৰ যিটো পাত থাকে, সেই
1: হয়
0: পাতৰ আগত সাধাৰণতে মজা খোৱা পোকৰ পখিলাবিলাকে কণী পাৰে,
1: হয় হয়
0: আৰু সেইখিনি যদি আমি আঁতৰাই দিওঁ, আগখিনি যদি আঁতৰাই দিওঁ, তেতিয়াহ'লে সেই কণীবিলাক আঁতৰি যায়। গতিকে মূল পথাৰলৈ সেই কণীখিনি যাব নোৱাৰে। তাৰপিছতে হ'ল কি, মজা খোৱা পোকৰ পখিলাবিলাক সাধাৰণতে আমি ধানৰ কঠীয়া ৰোৱাৰ এমাহ পিছত পথাৰত আৱিৰ্ভাৱ হয়, আৰু সিহঁতে পথাৰত কণী পাৰে, পাতত সিহঁতে কণী পাৰে। আমি যদি সেই সময়ছোৱাত যদি পথাৰলৈ গৈ সেই কণীবিলাক যদি আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়াহ'লে আমি পোকৰ পৰা যথেষ্ট সকাহ পাব পাৰোঁ। তাৰপিছত আমি কৰিব পাৰোঁ কি, আমি যদি পথাৰত কিছুমান জেং পুতি দিওঁ বা বাঁহৰ খুঁটি বনাই পেলাই, সাধাৰণতে এইটো টিপাৰ্ছ টেকন'লজি বুলি কওঁ, এটা 6 ফুট ওখকৈ এটা বাঁহৰ কামি বনাই ল'ব লাগে, আৰু 2 ফুট বা 2.5 ফুট বহলকৈ এটা কামি বনাই লৈ বান্ধি, ইংৰাজীত কেপিটেল টি আকৃতিত আমি বান্ধি পেলাই তেনেকুৱা খুঁটি বনাই পেলাই যদি 1 বিঘা মাটিত 4-5টা আমি খুঁটি পুতি দিব পাৰোঁ, তেতিয়াহ'লে সেই খুঁটিবিলাকত বহি আমাৰ যিবিলাক পতংগভোজী চৰাই আছে, সেই চৰাইবিলাকে এই পোকৰ পলুটো খাব। তাৰপিছত আৰু উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিছে কি, ফেৰোমন ফান ব্যৱহাৰ কৰি আমি পোক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ফেৰোমন ফান মানে এইটো এটা ফান হয় যাৰ জৰিয়তে আমি এই মজা খোৱা পোকৰ মতা পোকবিলাক আমি সংগ্ৰহ কৰোঁ ফাণ্ডত, আৰু মতা পোকবিলাক যেতিয়া ফাণ্ডত ধৰিম, তেতিয়া সিহঁতে মাইকী পোকৰ লগত সংগম কৰিব নোৱাৰিব, আৰু তাৰ ফলত মাইকী পোকে যদিও কণী পাৰে, সিহঁতৰ কণীবিলাক নিষিক্ত নোহোৱাৰ কাৰণে তাৰ পৰা পোৱালি নজগিব, মানে পলু নোলাব তাৰ পৰা। তাৰপিছত আৰু এটা টেকন'লজি আছে, এটা কণী পৰজীৱী পোক এটা আছে, ট্ৰাইক'গ্ৰামা বুলি কয়। গতিকে এই এই পোকটোৱে কি কৰে, সিহঁতে মাইকী পোকবিলাকে মজা খোৱা পোকৰ কণীৰ ভিতৰত কণী পাৰি দিয়ে, সেইকাৰণে সিহঁতক কণী পৰজীৱী পোক বুলি কয়। গতিকে এই ট্ৰাইক'গ্ৰামাৰ মাইকী পোকবিলাকে যেতিয়া কণী পাৰি দিব মজা খোৱা পোকৰ কণীৰ ভিতৰত, সেই কণীটো নষ্ট হৈ যায়। এই টেকন'লজিটো আমাৰ বহুল প্ৰসাৰ হোৱা নাই এতিয়াও। আৰু আমাৰ যদি অৰ্থনৈতিক ক্ষতিসীমা যদি পাৰ হৈ যায়, শস্যক পোকে আক্ৰমণ কৰি অৰ্থনৈতিকভাৱে জুৰুলা কৰি দিয়ে, তেতিয়াহ'লে আমি কিন্তু ৰাসায়নিকৰ সহায় ল'ব লাগিব। অন্য ব্যৱস্থাবিলাকৰ জৰিয়তে আমি সহজতে পোক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ।
1: মজা খোৱা পোক নিয়ন্ত্ৰণৰ বহুখিনি ব্যৱস্থাই আপুনি ক'লে, মজা খোৱা পোকৰ বাহিৰেও অন্য পোকৰ আক্ৰমণত শালি ধান ক্ষতিগ্ৰস্ত হ'ব পাৰে নেকি?
0: নিশ্চয়কৈ, মজা খোৱা পোকটো এটা মূল পোক আমাৰ অসমৰ কৃষি ক্ষেত্ৰত, কিন্তু তাক বাহিৰেও আৰু অন্য বহুতো পোক আছে যিয়ে কম বেছি পৰিমাণে আমাৰ শস্য আক্ৰান্ত কৰে। তাৰ ভিতৰত এটা আছে, আমি থ্ৰিপ্ছ বা হোহনি পোক বুলি কওঁ, সেইটো মূলতঃ আমাৰ কঠীয়া তলিৰ পোক আচলতে, সি মূল পথাৰত আক্ৰমণ নকৰে। সেই পোকটোৱে গছৰ পাতৰ পৰা ৰস শুহি খায়, গতিকে আমাৰ কঠীয়া তলিত যেতিয়া আমি কঠীয়া সিঁচো, কঠীয়া যেতিয়া বাঢ়ি আহে, সাধাৰণতে 15-20 দিনৰ ভিতৰত এই থ্ৰিপ্ছৰ আক্ৰমণটো আৰম্ভ হয়, আৰু সিহঁতে পাতৰ পৰা ৰস শুহি খাবলৈ আৰম্ভ কৰে, আৰু তেতিয়া আমাৰ পাতৰ আগবিলাক ৰঙা পৰি যায়। গতিকে সেইটো হৈছে তাৰ লক্ষণ। আৰু তেনেকুৱা ধৰণৰ কঠীয়াবিলাক যদি আমি মূল পথাৰত লগাওঁ, তেতিয়াহ'লে তাৰ পৰা উৎপাদন অলপ কমকৈ পাব পাৰোঁ। আৰু তাৰোপৰি আছে আমাৰ পাতমেৰুৱা পোক এটা আছে, পাতমেৰুৱা পোকে কৰে কি, সিহঁতে মুখৰ পৰা ওলোৱা লেলাৱাটিৰ পৰা 2-3টা পাত একেলগে জোৰা কৰি লৈ পেলাই তাৰ ভিতৰত এটা কেছ এটা বনাই লয়, লৈ তাৰ ভিতৰত সিহঁতে খাই থাকে। তাৰোপৰি আছে আমাৰ গান্ধী পোকৰ আক্ৰমণ আছে, গান্ধী পোক লাগে, গান্ধী পোকে যেতিয়া ধানবিলাক গাখীৰতী অৱস্থাত থাকে, তেতিয়া সিহঁতে এই গাখীৰবিলাক শুহি শুহি খায়। তাৰপিছত এটা বৰ মাৰাত্মক সমস্যা আছে সুৰ পোক, কিন্তু সেই এই পোকটো সকলো সময়তে নালাগে, সাধাৰণতে আমাৰ অঞ্চলবিলাক যিহেতু বাৰিষা হয় আমাৰ যথেষ্ট পৰিমাণে, গতিকে বাৰিষাৰ পিছত বেছিকৈ বানপানী হোৱাৰ পিছত যেতিয়া খুব টানকৈ ৰ'দ দিব, সেই সময়ত এই পোকটোৰ প্ৰাদুৰ্ভাৱ হয়। গতিকে এই পোকটো যেতিয়া আমাৰ পথাৰত আহে, এই পোকটোৱে এফালৰ পৰা গোটেই শস্যত ধাঁহিমুহি খাই যায়, আৰু সাধাৰণতে এই পোকটো যেতিয়া আমাৰ পথাৰত আহে, সেই সময়ত আমাৰ ধানৰ সি ওলায়, গতিকে একেবাৰে সেই সময়ত মানে কৃষকে বৰ ডাঙৰ লোকচানৰ সন্মুখীন
1: হয়।
0: বানপানী হোৱা অঞ্চলবিলাকত আমি এই পোকটোৰ প্ৰতি বেছি সজাগ হৈ থাকিব লাগে আচলতে। তাৰপিছত আৰু সৰু 2-4টা পোক আছে, এটা টোপলি কটা পোক বুলি আছে, কেচৱৰ্ম বুলি কয় সেইটো, আৰু এটা আছে বাদামী শোষক পোক, মানে মূল পোক হিচাপে বিবেচিত হৈ আছে। সকলো পোকে আছে, কম মই কৈছোঁৱেই কম বেছি পৰিমাণে আছে, কিন্তু কিছুমান এতিয়া হৈছে কি, যিবিলাক আমি মাইনৰ বেছ বুলি কৈছিলোঁ, যিবিলাকৰ আক্ৰমণ সিমান তীব্ৰতৰ নাছিলে, সেই পোকবিলাক কিছুমান

0: এতিয়া মানে মূল পোক হিচাপে বিবেচিত হৈছে এতিয়া হৈছে
1: তেনেহ'লে এই পোকবোৰ কেনেকৈ নিৰাময় কৰিব পাৰি?
0: প্ৰত্যেকটো পোকৰ কাৰণে নিয়ন্ত্ৰণ ব্যৱস্থাবিলাক আমি বেলেগ বেলেগ ধৰণে ল'ব পাৰোঁ। এতিয়া মই যিহেতু কৈছোঁ যে থ্ৰিপছৰ কথা কৈছোঁ, থ্ৰিপছৰ নিয়ন্ত্ৰণ কৰিবলৈ আমি কঠীয়াতলীত ফুৰাডন নামৰ এটা ঔষধ আছে। ফুৰাডন ঔষধ কঠীয়াতলীত প্ৰতি বৰ্গ মিটাৰত 3 গ্ৰাম হিচাপে আমি ছটিয়াই দিব লাগে, আৰু ছটিওৱাৰ সময়ত লক্ষ্য ৰাখিব লাগে যাতে কঠীয়াতলীখনত উচিত পৰিমাণৰ পানী থাকে। তাৰপিছত আমি কঠীয়াৰ শিপা শোধন কৰিব পাৰোঁ, বিভিন্ন ৰাসায়নিক সামগ্ৰী আছে, শিপাবিলাক শোধন কৰি পেলাই যেতিয়া আমি ৰোপণ কৰোঁ মূল পথাৰত, তাৰ আগতে আমি কঠীয়াটো শুধি মানে শিপাখিনি শোধন কৰি ল'ব পাৰোঁ। তাৰ উপৰি পাতমেৰুৱা পোক আছে, পাতমেৰুৱা পোক নিয়ন্ত্ৰণৰ কাৰণে আমি আমাৰ যিটো সাৰ আমি দিওঁ সেইটো অনুমোদিত মাত্ৰাত দিব লাগে সদায়। গতিকে আমি যদি পাতমেৰুৱা পোক নিয়ন্ত্ৰণ কৰিব লগা হয় আমি সদায় ছিষ্টেমিক ইনচেক্টিচাইড মাৰিব লাগিব। তাৰপিছত গান্ধী পোক আছে, গান্ধী পোক নিয়ন্ত্ৰণৰ কাৰণে আমি বিভিন্ন ধৰণৰ পৰম্পৰাগত পদ্ধতি কিছুমান অনুসৰণ কৰোঁ। আমি যদি মৰা ভেকুলি পচাই লৈ পেলাই পথাৰত আঁৰি থৈ দিওঁ তেতিয়াহ'লে তালে সেই গান্ধী পোকবিলাক আকৃষ্ট হয়। পিছত সেই ভেকুলিটো আনি পেলাই আমি যদি এই ৰাসায়নিকত ডুবাই পেলাই গান্ধী পোকখিনি আমি মাৰি পেলাব পাৰোঁ। আৰু যদি বৰ বেছি যদি আক্ৰমণ হয় তেতিয়াহ'লে প্ৰয়োজন অনুসাৰে আমি বিভিন্ন ৰাসায়নিক ব্যৱহাৰ কৰিব পাৰোঁ। কাৰ্বাৰিল বা পাইৰেথ্ৰিন ডাষ্ট বুলি এটা ঔষধ আছে, এই ঔষধবিলাক আমি 3 কেজি প্ৰতি বিঘা হিচাপে ব্যৱহাৰ কৰি পেলাই গান্ধী পোক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু সুৰ পোক যদি নিয়ন্ত্ৰণ কৰিব লগা হয়, সুৰ পোক নিয়ন্ত্ৰণ কৰাটো অকণমান কঠিন। গোটেই পথাৰৰ কৃষকখিনি একলগ হৈ পেলাই তেওঁলোকে কাম কৰিব লাগিব, আৰু প্ৰথমতে আমি কৰিব লাগিব কি, পথাৰৰ যিবিলাক আলি আছে কাৰ্বাৰিল বা পাইৰেথ্ৰিন ডাষ্টেৰে প্ৰথমতে স্প্ৰে' কৰি ল'ব লাগিব যাতে বাহিৰৰ পৰা পোকটো আমাৰ পথাৰখনলৈ সোমাব নোৱাৰে, সেইটোৰ ব্যৱস্থা কৰি ল'ব লাগিব। তাৰপিছত আমি পথাৰৰ মাজে মাজে বাঁহৰ খুটি পুতি দিব লাগিব যাতে চৰাই বহি পেলাই সিহঁতৰ পলুবিলাক খাব পাৰে। তাৰপিছত শেষ ব্যৱস্থা হিচাপে আমি কৰিব লাগিব কি, গোটেই পথাৰখনত আমি ক্লোৰান ট্ৰেনিলিপৰ বা লেমডা চাইহেলথ্ৰিন এনেকুৱা ধৰণৰ ঔষধবিলাক ছটিয়াই পেলাই সিহঁতক নিৰ্মূল কৰাৰ চেষ্টা কৰিব লাগিব। তাৰপিছত টোপলি কটা পোক নিয়ন্ত্ৰণৰ কাৰণে আমি কৰিব লাগে কি, যদি আমাৰ পথাৰত সুবিধা থাকে তেতিয়াহ'লে পানীখিনি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে, কাৰণ তেতিয়া সিহঁতে মৰি যায়। গতিকে এনেকুৱা ব্যৱস্থাবিলাকৰ জৰিয়তে আমি টোপলি কটা পোক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু বাদামী শোষক পোক যিটো কৈছোঁ মই, সেই পোকটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বৰ বিশেষ দিগদাৰ নাই, কাৰণ সিহঁতে এটা নিৰ্দিষ্ট জেগাতহে সিহঁতে আক্ৰমণ কৰে, গোটেই পথাৰখন কেতিয়াও আক্ৰমণ নকৰে। গতিকে যিটো জেগাত আক্ৰান্ত হৈছে সেই জেগাটোত আমি ইমিডাক্লোপিড 125 মিলিলিটাৰ প্ৰতি হেক্টৰ হিচাপে যদি স্প্ৰে' কৰোঁ তেতিয়াহ'লে অতি সহজতে সিহঁতক নিয়ন্ত্ৰণ কৰিব পাৰোঁ।
1: ডক্টৰ শৰ্মা, এতিয়া আমি শালি ধানৰ উৎপাদনৰ ফালে আহোঁ অকণমান।
2: হয়,
1: অসমত শালি ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি?
2: শালি ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ আচলতে আমি খেতিটো আৰম্ভ কৰাৰ পৰা, অৰ্থাৎ আমি বীজ সিঁচাৰ পৰা আমি চপোৱালৈকে কিছুমান আমি ব্যৱস্থাৱলী গ্ৰহণ কৰিবলগীয়া হয়।
1: হয়,
2: যেনে ধৰক আমি পোনপ্ৰথমে উন্নত আৰু জলবায়ু উপযোগী জাতৰ ব্যৱহাৰ কৰিব লাগে। ঠিক তেনেকৈ আমি বীজখিনি সদায় আগতীয়াকৈ শোধন কৰি ল'ব লাগে। কঠীয়াখিনি যেতিয়া আমি উঠাওঁ, কঠীয়াৰ শিপাখিনিও আমি শোধন কৰি ল'ব পাৰোঁ। আৰু এই কঠীয়া শিপা শোধন, তাৰ বাবে আমি 1 লিটাৰ পানীত ক্লোৰোপাইৰিফছ অথবা ফিপ্ৰনিল জাতীয় আমাৰ কীটনাশক দ্ৰব্য, লগতে আমাৰ 10 গ্ৰাম ইউৰিয়া সাৰ মিলাই এটা আমি মিশ্ৰণ বা এটা চলিউশ্যন আমি বনাই ল'ম। আৰু তাত কঠীয়াৰ শিপাখিনি সম্পূৰ্ণৰূপে ডুব যোৱাকৈ আমি 3 ঘণ্টামানৰ কাৰণে ডুবাই ৰাখিম। তাৰপিছত আমি কঠীয়াখিনি উঠাই পেলাই মূল পথাৰত লগাব লাগে। ঠিক তেনেকৈ আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে আমি সুষম সাৰৰ ব্যৱহাৰ কৰিব লাগে। আৰু সাৰ বুলি ক'লে আমাৰ প্ৰত্যেক সাৰৰে আমাৰ কামবোৰ বেলেগ বেলেগ হয়। শালি ধানৰ ক্ষেত্ৰত বিশেষকৈ আমি ইউৰিয়া, ছুপাৰ আৰু পটাচ সাৰ ব্যৱহাৰ কৰোঁ। আৰু এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিম যে ইউৰিয়া সাৰ আমি সদায় 2 বা 3 ভাগত ভাগ কৰি, যিটো স্প্লিট এপ্লিকেশ্যন বুলি কোৱা হয়, স্প্লিট এপ্লিকেশ্যনত আমি ব্যৱহাৰ কৰিব লাগে। যেনে ধৰক আমি যদি দীঘলদিনীয়া জাত ব্যৱহাৰ কৰোঁ, আমি ইউৰিয়াটো 3টা স্প্লিট ড'জত, অৰ্থাৎ 3টা ভাগত বিভক্ত কৰি ব্যৱহাৰ কৰোঁ। কিন্তু যদি আমি কমদিনীয়া জাতৰ কাৰণে আমি ইউৰিয়া সাৰটো 2টা ভাগত বিভক্ত কৰি ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে DAP সাৰৰ ক্ষেত্ৰত আমি যদি চাওঁ, বিঘাই প্ৰতি আমাক প্ৰায় 15 কেজি ইউৰিয়া সাৰ, প্ৰায় 6 কেজি DAP সাৰ আৰু 9 কেজি পটাচ সাৰৰ প্ৰয়োজন হয়। গতিকে ধানৰ ক্ষেত্ৰত আমি টপ ড্ৰেছিং, আমি যেতিয়া ইউৰিয়া টপ ড্ৰেছিং কৰোঁ, সেই টপ ড্ৰেছিঙৰ ঠাইত আমি নেনো সাৰ ব্যৱহাৰ কৰিও ভাল উৎপাদন পাব পাৰোঁ। 0.5 লিটাৰ নেনো সাৰে আমাৰ 25 কেজিৰ ইউৰিয়া সাৰক ৰিপ্লেচ কৰিব পাৰে। যে নেনো সাৰত আমি কম সাৰ ব্যৱহাৰ কৰি অধিক উৎপাদন পাব পাৰোঁ, খৰচো কম হয়। গতিকে নেনো সাৰৰ আমাৰ কোনো ধৰণৰ বায়ু প্ৰদূষণৰ লগতো জড়িত নহয়।
1: হয়,
2: গতিকে কৃষকসকলে এনেধৰণে ব্যৱহাৰ কৰিব পাৰে। তাৰোপৰি নেক্সট হৈছে আমি জলসিঞ্চনৰ ব্যৱস্থাপনাৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগে। ধান খেতি আমি জানো যে ধানত আমাক যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। গোটেই আমি ধান লগোৱাৰ পৰা চপোৱালৈকে আমাৰ পথাৰত প্ৰায় 5 চেণ্টিমিটাৰমান আমি পানী মেইনটেইন কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। আৰু সেইকাৰণে যেতিয়া আমি পথাৰখন প্ৰথমতে প্ৰস্তুত কৰি লওঁ, তেনে অৱস্থাত প্ৰায় 30 চেণ্টিমিটাৰ ওখকৈ আমি আলিবোৰ বান্ধি দিলে বেছি সুবিধা হয়, যাতে পথাৰৰ পানীটো বাহিৰলৈ ওলাই যাব নোৱাৰে। কিন্তু যেতিয়া আমি ধানখিনি চপাম, সেই সময়ত আমি পানীটো এৰি দিব লাগে। কাৰণ পথাৰত যদি আমাৰ পানী বেছি থাকে, তেনে অৱস্থাত আমাৰ ধানৰ পকোতে অকণমান সময়টো আমাক বেছি লাগে। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে ধানৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ বিভিন্ন অপতৃণ পোৱা যায়। গতিকে তেনে ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ অপতৃণ নাশক আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে ধানৰ ক্ষেত্ৰত ধানৰ চপোৱাৰ সময়টো যথেষ্ট গুৰুত্বপূৰ্ণ। চপোৱাৰ সময় হৈছে আমাৰ ধানৰ 50% থোক মেলাৰ পৰা 30-35 দিনৰ ভিতৰত আমি যদি ধানখিনি চপাব পাৰোঁ, তেতিয়াহ'লে আমি ভাল উৎপাদন আশা কৰিব পাৰোঁ। ধানৰ শুকোৱা পদ্ধতিটো আমি জানিব লাগে, যে একেদিনতে আমি আচলতে ধান শুকুৱাব নালাগে। আমি পৰ্যায়ক্ৰমে লাহে লাহে ক্ৰমান্বয়ে আমি যদি ধানখিনি ভালদৰে শুকুৱাই লওঁ, তেতিয়া আমি বেছি দিনলৈকে সেই ধানখিনি আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ।
1: যিহেতু ভঁৰালত বহুদিনৰ
2: কাৰণে আমি ৰখা হয়, আৰু লগতে আমি যদি দেখোঁ যে ভালদৰে নুশুকাই, তেনেহ'লে বিভিন্ন পোক পতংগ তথা বেমাৰ আজাৰৰ দেখা দিয়ে। আৰু লগতে কেতিয়াবা বহু ক্ষেত্ৰত ফাংগেল এটেক হয়, অৰ্থাৎ ভেঁকুৰ লাগি পেলাই ধানখিনি নষ্ট হৈ যায়। গতিকে শুকোৱাৰ ক্ষেত্ৰতো আমি কৃষকসকলে যথেষ্ট গুৰুত্ব আৰোপ কৰিবলগীয়া হয়।
3: শালি ধান আৰু বৰ্ষাকালীন মাহজাতীয় শস্যৰ বৰ্তমান সময়ত ল'বলগীয়া ব্যৱস্থা এই আলোচনাৰ প্ৰথম ভাগটি শুনিলে। ইয়াত ভাগ ল'লে দৰঙৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ মেৰী সাধনা শৰ্মা আৰু বিপুল কুমাৰ দাসে। আলোচনাটিৰ আঁত ধৰিলে শিখামণি দত্তই।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3,000 रूपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रूपए से 200 रूपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰ বেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
4: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं?
5: मतलब
4: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी हाँ? माटी भी तंदुरुस्त और लोग भी। अरे पहली वाली बात कहा,
5: पर हम तो सब यही डाले हैं।
4: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
5: सच है?
4: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
2: करना।
5: ठीक है भाई, मैं भी आज से जैविक खेती शुरू करूँगा।
6: माटी से प्रेम की परंपरा है परंपरागत खेती।
3: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 4,500 টকা, তিতা কেৰেলা 3,000 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 4,500 টকা, বিলাহী 3,500 টকাৰ পৰা 5,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,600 টকাৰ পৰা 2,500 টকা, গাজৰ 8,000 টকাৰ পৰা 9,500 টকা, জলকীয়া 5,000 টকাৰ পৰা 6,000 টকা, কোমোৰাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকা 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ভোল 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, মূলা 1,800 টকাৰ পৰা 2,800 টকা, বীট 5,000 টকাৰ পৰা 6,000 টকা, বন্ধাকবিৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, স্কোৱাছ 1,000 টকাৰ পৰা 2,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 4,500 টকা, পটল 3,000 টকাৰ পৰা 4,000 টকা, ভেন্দি 3,500 টকাৰ পৰা 4,500 টকা, কচু 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ফ্ৰেন্স বিনৰ দৰ প্ৰতি কুইণ্টলত 7,000 টকাৰ পৰা 8,500 টকাৰ ভিতৰত, লাও 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 4,000 টকা, নেমুৰ দৰ প্ৰতি পোনত 300 টকাৰ পৰা 380 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,200 টকাৰ পৰা 13,200 টকা, মচুৰ প্ৰতি কুইণ্টলত 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,600 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলত 9,400 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,300 টকাৰ পৰা 14,800 টকাৰ ভিতৰত, বুটৰ দাইল 7,900 টকাৰ পৰা 8,500 টকাৰ ভিতৰত, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,800 টকাৰ ভিতৰত, পিঁয়াজ 5,200 টকাৰ পৰা 5,800 টকাৰ ভিতৰত, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 7,000 টকাৰ পৰা 7,200 টকাৰ ভিতৰত, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 16,000 টকাৰ পৰা 17,500 টকা, আদা 13,000 টকাৰ পৰা 14,000 টকা, শুকান জলকীয়া 21,000 টকাৰ পৰা 21,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 5,000 টকাৰ পৰা 6,600 টকা, তামোল প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিৰ দৰ 120 টকাৰ পৰা 180 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2,250 টকাৰ পৰা 2,480 টকা, 15 কেজিৰ বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ 2,300 টকাৰ পৰা 2,340 টকা, আৰু গোমধান প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
7: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।